0: সব সরকার হেলথ সেন্টার বিপি লাগা ফ্রি চেকআপ ট্রিটমেন্ট আর কাও ভাল থাকিবল লাগা মদব দিয়ে আছে। বিপি লাগা কোনবা সওয়াল থাকিলে টোল ফ্রি নাম্বার 1800 116666 কল করবি। বিপি হারিব দেশ জিতিব
1: কিছু জানকারি NTEP বা দিয়ে আছে।
2: ক্যাচ দ্য রেইন, इसके पानी की एक एक बूंद को हमें बचाना है, तो मेरा खास आग्रह है वर्षा का बूंद बूंद पानी हम मिलकर के बचाएं।
3: Where there's water, there's life. Come, let us adopt to rain water harvesting techniques in our homes and offices. Let us build recharge pits and shafts, fix defunct bore wells, remove silt from water bodies, plant as many trees as possible. This monsoon, let us join Catch the Rain campaign.
4: FM Tracker Band
5: 103 MHz.
4: News, music and entertainment.
5: FM Tracker Band
4: FM 103 MHz.
6: গুড মৰ্ণিং লিষ্টেনাৰ্ছ, এইটো আকাশবাণী কোহিমা এফ এম ট্ৰেকপান 103 MHz পৰা আপুনি গান প্ৰগ্ৰাম শুনি আছে। আৰু এতিয়া কুহুনীয়া হ'ব হিন্দী ফিল্ম গান প্ৰগ্ৰাম ৰোমানী গীত। চ' আৰু জেকব আপুনি চবকে ৱেলকাম কৰি আছে, স্বাগত কৰি আছে, নমস্তে আৰু চালাম কৰি নজনাই দি আছে। আপুনি গান লগা ফিডবেক চাজেশ্যনছ নহ'লে থটছ থাকিছে বোলে এইটো নম্বৰতে লিখিব পাৰে 9436805333। আৰু লিখিব কাৰণে ক'ড আছে FM স্পেচ এফ। প্ৰগ্ৰাম চুৰু কৰি আছে, পহিলা গীত শুনিব আপোনালোকে অনুৰাধা পাটোৱাৰ লগা ৱাজতে। ফিল্ম আছে য়াদন কে মৌচম, গীত লিখা হৈছে চালাউদ্দিন পৰভেজ আৰু মিউজিক দিয়া হৈছে আনন্দ মিলন।

Well, listeners can optika laka message kan I jaise so my message puri di ase dil ghe ase good morning RJ namaskar kagna to listeners ase Durkesh Naganpuri, Radhesham Naganpuri, Vandana, Bhavna, Bindu, Golu, Kusumbai, Babu, Divyans, aro Suresh Kumar Dakshi, Ramjaswadi se gina likhi ase. Well, thank you so much. Shukriya for your message. Aro yate ako good morning, big salam gina likhi ase. Listeners ase Suresh Verma, Rishabh, Kanak, Bhavna Verma, Premlal Verma, aro Mamta Bai Verma te khan bhi likhi gina bata ase. Well, thank you so much for writing. Aro yate likhi ase good morning, FM Tragopan family gina Lambodar Radio Listeners Group te khan bhi likhi gina bata ase. Well, thank you so much, Lambodar Radio Listeners Group for your message. আৰু ইয়াতে লিখি আছে হেল্ল' গুড মৰ্ণিং ডিয়াৰ আৰ জি আজি মৰ্ণিং লগা গানাখন মজা মজা আছে শুনি কিনে বেছি খুচি পাই আছে কইনা চন্দ্ৰ তিমুং চাৰিজান কাৰ্বিয়ান লংপাৰা লিখি কিনে পঠাই আছে ৱেল থেংক ইউ চ' মাচ চন্দ্ৰ লিখি কিনে পঠাই দিয়াৰ কাৰণে আৰু ইয়াতে লিখি আছে গুড মৰ্ণিং আৰ জি জেকব এট প্ৰেজেণ্ট জেনেৰেশ্যন কিলিং ওৱান এনাডাৰ ইজ ভেৰি কমন দেৰ ইজ ন' ফিয়েৰ হু দে আৰ অনলি দ্য থিংছ উই শ্বুড প্ৰিজাৰ্ভ আৱাৰ লাইফ হেল্থ এণ্ড লিভ হোৱাট উই গেট দ' ইট মে বি less but joyfully heartily managed to survive koina likhi ase rokovile metha fort mile dipupar chumogi dimabara well thank you so much rokovile another message likhi ase bugajan para sunita basumatri hello my dear misty sir ji good morning moi duty kori gena huni asu apni bhal ase hobola sir ji anyway apka din shubh ho koina likhi ase well thank you so much sunita ji আপনি কিবি মই উইশ করি আছে আপনি লা দিন ভাল পড়া যাবলে কারণে এন্ড আপকা ভি দিন শুভ ও ওয়েল নেক্সট গানা কো হুনিব আপনলোকে শাবির কুমার আর অনুরাধা পটওয়াল লাগা অবস্থি আছে ফিল্ম আছে তেরি মেহরবানিয়া গীত লিখি আছে এস এইচ বিহারী আর মিউজিক দিয়ে হয়েছে লক্ষ্মীকান্ত প্যারিলাল

0: news, music and entertainment. This is FM Drive. FM 103 megahertz.
1: 이두 아키시파니 코히마 FM 트랙반 103 메가헤르츠 바이트 리얼 타임 트래픽 어니디에세 코히마 타운 나가 몬칼라바 레기나 PHQ 정션 토콜리티아 노트 바운드 데트 이즈 니체 자칸레 모디릿 아세 아로 사우트 바운드 준칸 오폴피니 아히아시 투헤레 라이트 아세 코이나 제네디에세 킨토 아프니칸 얼터네이트 루트 알락 라스타 출라올레 모나스 코이레 올 미니스터스 힐 투 젤 콜로니 투 라스타 출라오 파레 PHQ junction par lekina major junction to kholita northbound aro northbound hoile modirat ase aro southbound hoile light ase kintu alag rasta cholabole mon ase koile paramedical to t model to ig itu rasta cholabo pare noile lady miles road itu rasta cholabo pare tcb gate par lekina raju point to kholita northbound aro southbound duita tebi modirat ase কিন্তু আলাগ রাস্তা চলাবলে মন আছে কলে টিসিবি গেট টু রাজু পয়েন্ট চলাব পারে নহলে বক্স কাটিং টু NHAK টু সেন্সাস পয়েন্ট এইটো রাস্তা চলাব পারে নহলে ফুলবাড়ী টু খচিজিয়ে গ্রাউন্ড টু রাজু পয়েন্ট এইটো রাস্তা চলাব পারে রাজু পয়েন্ট পর লগে না সেন্সাস পয়েন্ট অকলে এটা নর্থ বাউন্ড আর সাউথ বাউন্ড দুইটা টিভি মদিরেট আছে কিন্তু আলাগ রাস্তা চলাবলে মন আছে কলে সেন্সাস পয়েন্ট টু NHAK এইটো রাস্তা চলাব পারে হাই স্কুল জংশন পৰা লৈ কিনে চেন্সেছ পইণ্ট অকলে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট আছে হালকা আছে ট্ৰেফিকটো কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কৈলে বিলিগ্ৰাম ৰোড টু DBS চলাব পাৰে নহ'লে হাই স্কুল জংশ্যন টু টি মডেল ৰোড এইটো ৰাস্তা চলাব পাৰে আৰু NHAK জংশ্যন পৰা লৈ কিনে চেন্সেছ পইণ্ট অকলে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট আছে হালকা আছে ট্ৰেফিকটো কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কৈলে TCB get to Razu Point, ito rasta chalao pare. Ito thakise itia karone traffic update.
0: FM Tracker Band
2: 103 MHz.
0: News, music and entertainment.
2: This is FM Tracker Band.
0: FM 103 MHz.
1: Welcome back listeners and good morning. Jun khan itia tune kuri ase apni han ke janai di ase ki apni han huni ase FM Tragopan 103 MHz pra Hindi film gaan program that is Rumani Geet. To next gana ko huni lo hobo Anuradha Patwal, Mohammad Aziz aro Khoros Lakawaste film ase Sau Gaan. Geet likhi hoise Shamir, music de hoise Anand Milan.

আপনি এখন শুনি আছে সুমি ফক টিউনস মাইকী মানুহ লগা ৱাস্তে টু ৱাইণ্ড আপ আৱাৰ প্ৰগ্ৰাম। আপনি এখন নিমিত্তে প্লে কৰি দিয়া আছে আলহুনো আপু কিৱি বাই কেভি আচুমি এণ্ড ফ্ৰেণ্ডছ।

আজি লাগা মাইকী মানুহ আৱাজ প্ৰগ্ৰামটো ইয়াতে শেষ কৰি দি আছে। আকৌ অহা সপ্তাহ একে সময়তে লগ পা হ'ব। টিউন ইন কৰি কাৰে থেংক ইউ।

0: FM 103 megahertz.
1: Itu akashwani Kohima FM 103 megahertz by the real time traffic update anidiase Kohima town laga monkolabara lekina PHQ junction tokolita northbound that is niche jagan ole modire ase aro southbound jun khan upor fine ai ase to ile light ase kine janai diase কিন্তু আপনি খান অল্টারনেট রুট আলাগ রাস্তা চলাবলে মন আছে কইলে অল মিনিস্টার্স হিল টু জেল কলোনি টু রাস্তা চলাব পারে পি এইচ কিউ জাংশন পৰা লৈকে না মেজর জাংশন তকলি এতিয়া নর্থ বাউণ্ডে হলে হেভি আছে বেশি রাশ আছে এতিয়া আৰু সাউথ বাউণ্ডে হলে লাইট আছে কিন্তু আপনি খান আলাগ রাস্তা চলাবলে মন আছে কইলে পাৰা মেডিকেল টু টি মডেল টু আই জি এইটো রাস্তা চলাব পারে নহলে লেডি মাইলস রোড এইটো রাস্তা চলাব পারে টিসিপি গেট পাৰ লৈকে না ৰাজু পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিপি মন্দিৰত আছে কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে ক'লে টিসিপি গেট টু ৰাজু পইণ্ট চলাব পাৰে নহ'লে বক্স কাটিং টু এন এইচ এ কে টু চেঞ্চেছ পইণ্ট নহ'লে ফুলবাৰী টু খচেজে গ্ৰাউণ্ড টু ৰাজু পইণ্ট এইটো ৰাস্তা চলাব পাৰে ৰাজু পইণ্ট পাৰ লৈকে না চেঞ্চেছ পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিপি মন্দিৰত আছে কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে ক'লে চেঞ্চেছ পইণ্ট টু এন এইচ এ কে এইটো ৰাস্তা চলাব পাৰে হাই স্কুল জাংশন পৰা লৈ কিনা চেঞ্চেছ পইণ্ট হ'ল এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট আছে হালকা আছে ট্ৰাফিকটো কিন্তু আপুনি খান আলাগ ৰাস্তা চলাবলৈ মন আছে ক'লে বিলিগ্ৰাহাম ৰোড টু ডি বি এছ এইটো ৰাস্তা চলাব পাৰে নহ'লে হাই স্কুল জাংশ্যন টু টি মডেল ৰোড এইটো ৰাস্তা চলাব পাৰে আৰু আহি কিনা এন এইচ এ কে জাংশ্যন পৰা লৈ কিনা চেঞ্চেছ পইণ্ট হ'ল এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা

প্ৰগ্ৰামটো একো শুনিব আৰু এইটো গীত কাৰণে লিখি কিনে পঠাইছে দানিয়েল তাই লিখি কিনে পঠাইছে জগাটো ক'ত পৰা লিখিছে তাই এতিয়া লিখা নাই বাট এনিৱে থেংক ইউ চ' মাছ দানিয়েল আপুনি মাঙিয়া গানটো বজাই দিব তাই অল দ্য বেষ্ট মুভিৰ পৰা এইটো গানা বজাই দিব কৈছে কিউ তো এতিয়া এইটো কিউ গানটো শুনিব আপোনালোকে ক্লিনটন চিৰিজৰ লগা অৱস্থে ফিল্ম আছে অল দ্য বেষ্ট

0: FM 103 MHz.
1: Hello, Akashwani Kohima. Good afternoon. Real-time traffic update ani DSA Kohima town laga. Monkolabar lekina PHQ junction to kholita northbound. That is niche jakhan hile moderate ase aro southbound. Jun khan upor fina hi ase to hile light ase kohina janai DSA. Kintu alternate route alag asta chala bole mon ase kohile Old Minister's Hill to jail colony to chala ho pare. PHQ junction bar lekina major junction to kholita north bound de hole heavy ase traffic bisi ras ase tia aro south bound de hole light ase koina janari ase kintu alag rasta chalawali mon ase koile paramedical to team model to ig to rasta chalaw pare noile lady miles road itu rasta chalaw pare tcp gate par lekina raju point to koile ta north bound aro south bound duita tipi moddiret ase kintu apni kan alag rasta chalaw mon ase koile tcp gate to raju point chalaw pare noile box cutting to nhak to census point নহলে ফুলবাড়ী টু কচিজিয়া গ্রাউন্ড টু রাজু পইণ্ট এইটো রাস্তা চলাব পাৰে রাজু পইণ্ট পৰা লৈকে চেঞ্চেছ পইণ্ট কৰিলে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি মধ্যিৰেত আছে কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে ক'লে চেঞ্চেছ পইণ্ট টু এন এইচ এ কে এইটো ৰাস্তা চলাব পাৰে হাইস্কুল জাংচন পৰা লৈকে চেঞ্চেছ পইণ্ট কৰিলে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট আছে আৰু কিন্তু আপুনি আলাগ ৰাস্তা চলাবলৈ মন আছে ক'লে বেলিগ্ৰাহাম ৰোড টু ডি বি এছ চলাব পাৰে

মই প্ৰগ্ৰামটো আকৌ শুনিব আপোনালোকে পাপন লগা ৱাস্তে আছে ফিল্ম আছে চুই ধাগা আৰু এইটো গীত কাৰণে পচন্দ কৰি কিনে লিখিছে যোগেন্দ্ৰ ৰংপি সোণালী এংটিপি আৰু ধৰমকিৰি ৰংপি চাৰিহিজান কাৰ্বি আংলং আচামপাৰা তেখেন এইটো গানা ডেডিকেট কৰি দিয়া আছে টু অল দ্য ফ্ৰেণ্ডছ অফ এফ এম ট্ৰাগাপান চব লগা নাম দি কিনে আছে কিন্তু চব লগা নাম এইটো পুৰি থাকিলে আজি টাইমটো যাই যাব এইটো কাৰণে মই নামটো নপুৰি যাব কিন্তু থেংক ইউ চ' মাছ যোগেন্দ্ৰ ৰংপি এন পাৰ্টি আপুনি গান লিখি কিনে পঠাই দিয়াৰ কাৰণে তো আপনি খান মাঙিয়া গানাটো এতিয়া শুনিবি পাপন লাগা ৱাস্তে আছে ফিল্ম আছে সুই ধাগা

0: First tranche to hole to 15,000 rupees itu pabo aru apunar itu ek sal bitore repayment koribole laga schedule kurie aru itu ek sal bitore payment to kuri dise hole second tranche eligible hoi jabo aru second tranche second loan to hole to 25,000 ase aru itu 25,000 rupees to payment successfully kuri dise hole to apunar third tranche itu 50,000 eligible hobo এনেকুৱা হৈ কিনে আছে আৰু এইটো লগা অবজেক্টিভটো হ'লে ডিজিটেল ট্ৰেনজেকশ্যন ডিজিটেল পে'মেণ্টটো এনকাৰেজ কৰা লগা এইটো লগা অবজেক্টিভ বি আছে আৰু ষ্ট্ৰীট ভেণ্ডাৰ্ছ কাৰণে ফাইনেন্সিয়েলি তাইখানকে হেল্প কৰিবলৈ লগা আছে আৰু তাইখানকে ইকনমিকেলি এম্পাৱাৰ কৰিবলৈ লগা এইটো অবজেক্টিভ আছে আৰু এতিয়া ইণ্ট্ৰডিউচ কৰা লগা এটা ফিচাৰ্ছটো হ'লে ষ্ট্ৰীট ভেণ্ডাৰ্ছ কাৰণ ক্ৰেডিট কাৰ্ড বি পাই যাবলৈ লগা এটা প্ৰভিজন বি আছে
1: ছাৰ আমি খান স্কিম লগা বেছি ভিতৰ নাগুচি আগতে এটা জানিবলৈ মন থাকে আৰু আমি খান লগা টাউনছ কাণ দে ষ্ট্ৰীট ভেণ্ডাৰ্ছ কাণ কিলে বেছি জৰুৰী এটা হৈ যা আছে না
0: আমি খান নেজানা ষ্ট্ৰীট ভেণ্ডাৰ্ছ কাণটো সদায় দেখি থাকিলে বি আমি খান নেজানা আৰু ভাবনা বি নকৰা লগা থাকে কিন্তু ষ্ট্ৰীট ভেণ্ডাৰ্ছ কাণটো টাউন দে চিটিজ দে বেশি ইম্পর্টেন্ট রোল প্লে করা লাগা একটা সেকশন অফ দ্য সোসাইটি আছে আর স্ট্রিট ভেন্ডার্স খান বারা আমি খান লাগা হাউস হোল্ডে আমি খান লাগা কিচেনতে এসেনশিয়াল গুডস খান সব সাপ্লাই করা লাগা একটা কমিউনিটি আছে আর আমি খান এটু ওভারলুক করে থাকে আর এটু বারা আমি খান এটু স্কিমটি হলে তো আর্বান দে ইম্পর্টেন্সটি হলে তো আর্বান লাগা হাউস হোল্ড লাগা নিডস টু প্রোভাইড করা লাগা একটা স্কিম আছে আৰু এইটো ওপৰতে ছেল্ফ হেল্প গ্ৰুপ খানকে বি এম্পাৱাৰ কৰা আৰু ছেল্ফ এমপ্লয়মেণ্ট ক্ৰিয়েট কৰা লগা এটা বি আছে আৰু এইটো ওপৰতে আৰ্বান ইকনমি টাউন লগা ইকনমিটো কণ্ট্ৰিবিউট কৰা লগা এটা স্কিম আছে নাগালেণ্ডে আমি খান দোচৰা চিটিজ খান নিচিনা দোচৰা ষ্টেট খান নিচিনা আমি খান লগা ষ্টেটে বি ষ্ট্ৰীট ভেণ্ডাৰ্ছ খান লগা লাইভলিহুডটো ষ্ট্ৰীট ভেণ্ডিং চেক্টৰ পৰাহে বেছি ডিপেণ্ড কৰা লগা বি দেখি আছে আৰু এইটো পৰা তাইখানকে মদব কৰি দিয়ালে তাইখান নিজৰ লগা জীৱ পাৰিছে গ'লেতো তাইখান নিমিতে বি ভাল আৰু টাউন নিমিতে বি ভাল এইটো জনাই দি আছে
1: আচ্ছা এইটো স্কিম লগা ভিতৰতে কোন কোন এপ্লাই কৰিবলৈ পাৰিব না মেম খালী মাকি নহ'লে বি মতা না কেনেকুৱা হিচাপ পৰা আছে এইটো বি অলপ জনাই দিলে বেছি ভাল
2: আচ্ছা হয় চুৰু টাইমতেতো ৰাস্তা ওচৰতে ষ্ট্ৰীটতে বহি কিনাৰ চব্জি আৰু চামান বিকা খান কাৰণে একলাহে চুৰু কৰিছে ইটো মতাখান বি এপ্লাই কৰিব পাৰিব মাইকী বি এপ্লাই কৰিব পাৰিব আৰু আজিকালিতো ইটো খালি ৰাস্তাৰে বহিয়া একলা খান নহৈ কিনা মহান আৰ্বান এৰিয়াছ একলা নহৈ কিনা পেৰি আৰ্বান এৰিয়াছ খান দে নহ'লেবি চেঞ্চেছ টাউনছ খান দে থাকিয়া খান চব্জি নহ'লেবি চামান বিক্ৰী কৰা মানুহখন চব বি এলিজিবল আছে আৰু মহান এতিয়াতো চামান বিক্ৰী কৰা খানটো খালি চব্জি খান নহৈ কিনা এতিয়া এক্সটেণ্ড কৰি কিনা মহান চুলি কাটিয়া মানুহ খান পাণ দোকান কৰা মানুহ খান ৰাস্তাৰে ফুড ভেন ফুড ট্ৰাক খান দে চামান খা লোৱা বিক্ৰী কৰা খান নহ'লে বি জোতা চিলোৱা মানুহ খান আৰু এইটো একলা নহৈ কিনা ঘৰৰে হোম বেচ বিজনেছ কৰা খান এইটো ছেকেণ্ড হেণ্ড বিক্ৰী কৰে মহান নাগা মানুহ খানটো বেছিবাৰ কোমা খান্দো তাৰ পৰিৱেৰ কবি এম ৱে কবি এক্ট্ৰা কবি কিনা কিচিম কিচিম এইটো খান বি চবটো আহি কিনা এইটো স্কিম এভেইল কৰিব পাৰিব দেই
1: ছাৰ গভৰ্ণমেণ্ট স্কিমছ খানটো পাব্লিক কাংগে লাভ দিবলৈ কাৰণে মানে তো এইটো পি এম স্বনিধি লগা স্কিম ভিতৰতে পাব্লিক খানটো কেনেকুৱা লগা লাভ পা হ'ব না
0: এইটো স্কিমটো হ'লেতো ফাৰ্ষ্ট বেনিফিটটো হ'লেতো কোলেটেৰেল ফ্ৰি ৱৰ্কিং কেপিটেল কয় এইটো আছে আৰু এইটো মানে আপোনাৰ ছিকিউৰিটি একো নেদিকেনে লোন পাব পৰা লগা আছে ছেকেণ্ডটো হ'লে ইণ্টাৰেষ্ট ছাবচিডি 7% তাক ছাবচিডি পাব আপুনি ইণ্টাৰেষ্টে এইটো ছেকেণ্ডটো আছে আৰু থাৰ্ডটো হ'লে ইনচেণ্টিভ ফৰ ডিজিটেল ট্ৰেনজেকশ্যন আপোনাৰ পে'মেণ্ট কৰিব আৰু বিজনেছ কৰা টাইমতে কাষ্টমাৰ খান পৰা পে'মেণ্ট কৰা টাইমতে ডিজিটেলি তাইখান পৰা আপুনিকে পে'মেণ্ট কৰা এইটো খান একচেপ্ট কৰিছে গ'লে তাতে বি আপুনি বেনিফিট পাব আৰু ক্ৰেডিট কাৰ্ড বি পাই যাব এইটোতো ভলণ্টিয়াৰী আছে আৰু ক্ৰাইটেৰিয়াটো হ'লে

0: Like as a person and as a police officer.
1: Oh, you know, it, we are reaping the harvest of his goodness. Father was a very good person, very good God-fearing, then very disciplined. তাৰপিছতে কি ক'ব এতিয়া মানুহখানটো এই তুমিলা বাবাটো ক'ব গ'লে ভগৱান নিচিনা থাকিছে দেই ধুনীয়া কৈ থাকে হা তাৰমানে এনেই তাইটো ভাল থাকিছে দেই আমাৰ লগা হিৰো থাকিছে
0: I think that's the perfect candidate and example for a police officer, right? Sir, you said right after your studies, you went for exams, right?
1: Yeah.
0: For the uniform service, right,
1: yeah,
0: sir?
1: Yeah, yeah, yeah.
0: Recruitment process, all of you do, or what, sir?
1: Oh, ito amo kan na?
0: Yeah.
1: First, to physical police.
0: Okay.
1: Physical. It will be pass over, right?
0: Yeah, yeah.
1: Running 400 meter race.
0: Okay.
1: Long jump, high jump. Na? Niya, kore gina, yeah, ito ase. এইটো বেছিতে ৰিটাৰ্ণ লিখিছে তাতে পাছ হৈছে মই মহান এৰাউণ্ড 200 নিচিনা দিছো নেকি ফিজিকেল কি কি মানে না দেন 7 অফ আছ মহান পাইছে হ'লে বি তাতে একটা মানুহটো তাইতো নকৰিব না তাই পেক কৰিছে বিকজ 6 অমি
0: চ' নট আপুনি আপুনি কেৰিয়াৰ খুচি যাইছে না ছাৰ না What was a normal day in your office like? Apna responsibilities kan ki thakise sir?
1: Amkhan to itu we police station laga kami thakise amkhan na. Amkhan to itu chor manu dhoribo. Ki ba ekta case hoile jabo.
0: Okay.
1: Investigate korbo. Itu thakise to. So my first posting was Mon.
0: Okay.
1: Mon. I was there for around 3 years. Itu bishite my পষ্টিং ডিমাপতে আছে ডিমাপতি মই সব এক্সপিৰিয়েঞ্চ কৰিবলৈ পাইছে বিকজ ডিমাপুৰ ইউ ন' ইটছ এ কস্মপলিটান টাউন মই পুলিচ ষ্টেচন যাবি চান্স পাইছে অফিচ যাবি চান্স পাইছে এনে চাৰ্ভ কৰিবলৈ ন আৰু আমাৰ এট দেট টাইম ওৱান ডি আই জিও আছে তো ডি আই জিৰ লগতে ষ্টাফ অফিচাৰ বি থাকে তাতে বি মোকে চান্স পাইছে
0: Okay. And sir, earlier you mentioned apni alag alag case te bhi kaam karishna.
1: Yeah, yeah.
0: So, can you tell the listeners some of the interesting cases that you've worked on?
1: Nah, ito ki koyo ito amahan. We do them that time to, ito, matlab, dama UG kan na.
0: Yeah.
1: Ina case pishi da gishita. To them the, to the inia case, ola pishi dil polisya. Aro amahan ki koy. Dima pote, that time, ভেহিকল থেফ্ট স্কুটি বাইক তো এনে বেছি এনে ৰাস্তাত উঠাই না লৈ যায়
0: তো
1: আমাখান এছ টি পি অ' ৱাজ মিষ্টাৰ জোচেফ হেজো এছ টি পি অ' তাই বা টীম এটা ফৰ্ম কৰি কিনে আমাখান চব পেন ক্লবতে আমাক পল বি দিছে উই হেড আৱাৰ অন স্কুটি বাইক না উই ইউজ টু ৰাম এৰাউণ্ড টাউন চিটি এনেকুৱা কোনো আমাৰ খান তাতে অলপ ডাঙৰ ডাঙৰ এইটো দুই তিনিটা মানুহ ধৰিছোঁ দে এইটো বেছিতে এইটো এনেকুৱা স্কুটি খান বাইক খান এইটো এনে স্নেচ কোনো লৈ যায় ৰাস্তাৰ পৰা ৰখাই দিব লৈ যাব ইটো ওলাটো আমাৰ কণ্টেইন কৰিব পাৰিছে দে মানে এইটো চব মানুহ লগাই এইটো এফৰ্ট পৰে না দে এন নাইট উই ইউজ টু ৰাম এৰাউণ্ড দ্য টাউন এইটো মই একদম ভাল লাগিছে এইটো পাৰাবাৰত না ইমান ডাঙৰ কেছটো আমি ইনভেষ্টিগেট কৰিবলৈ টাইম পোৱা নাই বিকজ আই ৱাজ ইন দ্য পুলিচ ষ্টেচন ফৰ অনলি ফিউ ইয়াৰ্ছ দেন আই গট টু জইন দ্য ষ্টাফ অফ ষ্টাফ অফিচাৰ টু মাই ডি আই জি ৰেঞ্জ এন এ পি তাৰপিছতে তাতে থকা টাইমতে আৰু মই কি অফিচতে মাতিছে অফিচতে চাবলৈ না কাৰণে মই অফিচতে থাকি যাইছোঁ আফটাৰ বিং দ্য মই ইণ্টেলিজেণ্ট ব্ৰাঞ্চ টু ট্ৰান্সফাৰ আহিছে
0: দেট ইজ লাভলি ডে হেয়াৰ ছাৰ মোৰ জানি নাথাকে নাই বাট ইট চিমছ লাইক আই এম ছিটিং হিয়াৰ উইথ এ লেজেণ্ড ধুনীয়াৰে চেঞ্জেছ আনিয়ালে আমাৰ একতালো বহিছে এণ্ড আই এম ছ' প্ৰিভিলেজ ফৰ ডেট ছাৰ এণ্ড ইয়া আপুনি কেৰিয়াৰটো অলপ অলপ পজিশ্যন দি পুহি নাই আহিছে চ' হোৱাট ৱেৰ চাম অফ ইয়াৰ বিগেষ্ট চেলেঞ্জেছ
1: নাথিং লাইক দেট অফ ফৰ আছে ই মানে আমাৰ কামটো কি আছে এইটো এইটো কৰিব দে এইটো কৰিব দে এজ an officer from this special branch, intelligence branch. We were sent for different kind of duties. I used to go for duty as marshal in the assembly also. We used to go to, with the speaker. Then, like this Hornbill Festival, duty can. When the president comes,
0: escort, right?
1: So, we used to go as for his duty also, like that.
0: As you mentioned, like challenges being there, like there will also be fond memories, right? Pal memories can power you up, yala. Enjoy go yala na memories can na. Then kung pa kuya tili pal sir.
1: Na yeah, this way president na.
0: Yeah.
1: Look on the Pranab Mukherjee. He came to Lumami, I think. Yeah, that was. We do dambe amagan. Pura team jagi na tati Lumami. It's a new place for us na. Yung jagati duty kora to. Tati aro president laga tay laga to alaga sa duty.
0: Yeah, yeah.
1: To D circle ko na yun na kiki pura wala to. Niyahan duty ko li pa to amagan to lupisi. Bal paisi to. Pusi paisi. Yeah. Then secondly, my assembly the duty busy perform for us. As marshal, mainly be paki itu security duty na. Assembly duty the jado bishi amane mite.
0: Yeah.
1: Tapi jado man learn bi kore. Wate thalan kotha kwa kan na. Tapi tangan lagai tu assembly the amite kotha kwa kan tuan bi man honi honi paso.
0: Okay.
1: Tuan man bishi lesson bai de.
0: Yeah. And sir, apni ekide gui deishe like even for your late father, apni an posting alak alak the jado. Apni last studies can be bishi effect kushi ne mention Krishna sir. So
1: moi to nikai bhabiyo ki moi biya thaishni ki ase nazne holi bi moi to kecha puro parani gona bhabishmo because class 9 I studied class 8 at Edinto class Mokshong.
0: Yeah,
1: it was a good school. Moi ek saal puro parisu. Ami allo student khan no tibi friends khan no tibi with the teachers also.
0: Yeah,
1: allo adjust kubli time de
0: Yeah,
1: I transfer
0: yeah, yeah.
1: I came here to Don Bosco, class 9.
0: Yeah.
1: Don Bosco, you know, it's one of the best schools.
0: Yeah, yeah.
1: And I look standard high ulla samgan ulla parnaani ki kona class 9 debate par okay ulla kisi. Nya kona only maybe any class 10 bhi mai tin sam dise. Only due to the encouragement from my parents, father and mother.
0: Yeah.
1: It's okay. You give again. Kuno DB, mana sih kasih kau nama ibu deh. Ami iman munding kena pura mana bi noy. Because those days, asal je mana pura itu. Even in schools, mana itu kibo. Aji kalau baca kan, sok English kau. That time, aman bahasa Nagamis tu, main tadi language tu. Aman tu college tu jam tu yang kau tu Nagamis bisu jual sih. Nengaso.
0: So yeah, it is actually quite true that one posting on a shift could have to pachan do to like tell you na because environment alak alak te hotai in a adapt kor le to pai jai na sir na so apni la parents la side by in your she na apni bhi in a struggle kuje so the same thing apni bhi ne apni la posting in a change karna pera do apni la family te effect tak sin hai
1: ekta bhal dekha do my wife no
0: yeah
1: she is from the director rural development Our posting was here only. That's why my yate bada ghote bacha khano rakhi dise. My sab jagah de
0: berai
1: se. Then I went for one posting in intelligence branch. That was in Kohima.
0: Acha.
1: So Kohima la posting itu pa to ami nimiti to tum jo ghote thaga nishna dise.
0: Hoy hoy.
1: Then my bi unluckily my ki koi bike accident hoise. Then itu lagi mula medical problem bra, ini di office kandi takkan takkan bra mungkin itu moram kena, I was in Kohima for about 15 years.
0: 15 years.
1: Yeah. Okay. Itu he as main imedi tu parah. I was with my family most of the time.
0: So I think abni la career tu Kohima tu why not please ni na sir na.
1: Mui, mungkin retire hobi thaka tambe. I was promoted to deputy commander.
0: Oh, acha. Okay.
1: So for 5 months, I was in 15 IRB, Mahila Patlani.
0: Acha.
1: 5 months on.
0: 5 months.
1: Yeah.
0: Dear listeners, now we'll be listening to an album titled "Ye Mera Jivan" by Sir Thamsin Achut and his three brothers. This poignant title translates to "It's my life," an offering of their hearts. A tribute to the most selfless love they've known, the love of their parents. 31 years ago, their parents had a dream, a wish that echoed in their hearts.
2: to produce a music cassette. Today, Noksang, Santi, Mayang, and Sir Damson Nechet Longkomer, the four brothers bring you Ye Mera Jivan, a melodic journey that fulfills that very wish. This album is more than just a collection of songs. It's a testament to the unbreakable bond of family, a celebration of love, life, and the values instilled by their parents. So sit back, relax, and immerse yourself in the soul-stirring melodies of Ye Mera Jivan.

0: আজিকালি বাৰিশ বেছি হৈ আছে আৰু এইটো নিচিনা আমি খালা ফোন লাইনছ খান অলপ ডিষ্টাৰপশ্যন থাকিলে আমি এখন আমি জানি আছে এক্সপিৰিয়েঞ্চ কৰি কিনে আহি আছে তো যদি আপুনি এখন লগা মেছেজেছ খান পোৱা নাই ক'লে ইউ হেভ টু লিচন টু আৰ জে চইচ আৰ জে তমজন লগা চইচ খান আপুনি গান শুনি হ'ব তো মাই ডিয়াৰ ফ্ৰেণ্ডছ যেতিয়া পহিলা গীত আমি খান শুনি হ'ব গাৰ্লচ ফিল্মৰা 1990 চেল লগা ফিল্মৰা দি আছে কিশোৰ কুমাৰ আশা ভোচলি গোৱা গীত আৰু খৰচ মিউজিক দিছে লক্ষ্মীকান্ত পিয়াৰিলা লিৰিক্স আনন্দ পক্ষী শুনি কিনা এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ
1: ৰোমিও জুলিয়েট লেলা মজনু শিৰি আৰু ফৰহাদ ইনকা সচ্চা ইশ্ক জমানে কো অব তক

এতিয়া প্ৰগ্ৰামত শুনিব আলি ফ্ৰম জনপথ তাই ৰিকুৱেষ্ট কৰিব লগা গীত ওৱান নাইট ষ্টেণ্ড ফিল্ম দি আছে জুবিন নটিয়াল অৱস্থে মিউজিক দিছে জিত কাংগুলি লিৰিক্স মনোজ মন্ধাশিৰ শুনি কিনা এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ।

প্রোগ্রামত এতিয়া শুনিব আমাৰ বে ফ্ৰম বালিপাটাৰ ডাইৰ ৰিকুৱেষ্ট কৰি লগা গীত ধুম বিন ফিল্মৰ টাইটল ছং অংকিত দিৱাৰী অৱস্থে মিউজিক দিছে অংকিত দিৱাৰী লিৰিক্স মনোজ মুন্ধাশিৰ